0: हेलो।
1: हेलो।
0: हाँ हेलो सस्मिता आपा नमस्कार।
1: नमस्कार भोनी, दीक्षा भोनी कहुचंती ना?
0: नाई नाई मु बरेगढ़ रे सन प्रभा कर कहू छी आपा।
1: अच्छा स्वर्ण प्रभा भोनी। हाँ। अच्छा भोनी, फास्ट प्रथमे तो कहूँ तो को गीत शुणबे?
0: আজি গীত শুনবা যেহেতু আজি ভজন মানে আছে বাঙ্কর ভজন সবু তো
1: আচ্ছা,
0: কাশতণ্ডী ফুলরে ফুলরে ফুলরে বোধে এইটা
1: কাশতণ্ডী ফুলটা মানে গীতটা বাজি যাইছি।
0: তো আগুতে মাঙ্কর
1: হ্যাঁ
0: ভজন
1: ঠিক আছে, আউ গোটে।